0: गिलास तुम कुफाफ ही
1: निसराई बंदे इंजे इंतिन्या तमसन रुचा का सुबह वाबो का तन इंतिन्वे आ सतीन अंतानी नहीं नमु दामनु आ मतुगनो आ इरुचा का सुबह वाबो का तियम ने बातफिनरान दे जावा रात्सनिशा बातफिनरान रात्सनिशा दे यू तुयरानी उजान यानिशा नमुला फुलकु लुए फियाइनना अन्यंता Fenana ane tsa, lewe famatu tam tan. De iu zani ya nantani ni u raimante ni wawe, yine mu zani na dana tuti jowe, zati ya, a mal su, zavata, niyayna ku, sinna aju ku tatiyan batu fina rana. Zati ya ratsinisha na batu fina rana ratsinisha. De zo, de uzi zile raimante ni we, yeno uzi ya, mapatia ya, ni ftsirna kundu. Ftsirna kundu zile fomande, sama kan yang darah masuk dun, direfan lu dua tahun rana sekarang ada miun tiga, mvon, di mjeren tan puiren, sim cincin sulu fum bulan yakat, zewu sih sufai tak konoti, di tewa nun cincin tato ceku, lewe mano val babin, mano val babin, di yu zani ni verkue, irpana manusia, atan etan. Fa tamze fton zay tsapa koa valva bena kaile izy fa satria mbola za mbola tamin'ny valomby fotona dia nomendiny men fiaramonina ingapana dia mamerina dia nanatratra fianarana teny amin'ny université dia mamerina amin'ny sedrany lisy tany amin'ny setiny fanaovana fitondrana ny teniny olona fitondrana ny teniny olona zany zay zany no zay ny heverako ny tenako a fa tsy olombavan'olona ny fiheverako ny tenako fa mpitondra teny
0: saotra tomboko lahy saotra tomboko vavy